0: 파동이 보마 아건 어머버트 마카팔니 코토망카누 아버 포노카이 아버 함자기야 우 아버 포노나 캬보 아버바 함자기야 번호 따이 샤보노 포노 신나네 엉크 제 사이만 마트이 칼레 빠이 리노 포노 쇼카 빨리 그리카 하니마 한가
1: 사이만리야 어부 사망리바 따무자니 칼량노 অবাতামো বুইনি খুনি কংনি বজর হাও খনাইয়া ন খনাইয়া ওয়াংমা কংরাই মানতিছে অংসিবলা তোমাবা কিসা বুইনি খু খনামানি জলাসাবা বু নংনি শিকলা মানসে খাচং হুমলে
0: তামো তামাশক বিনি মরজিতি মাংগাসং বা তংনা নং খতামো বংশ গুত্র খনায়াকো ন কাশা ন কাইলাই মানি বিনি কক বৈদাসং বা পতা অক বাই বাহানো কং ন কাইনা কলাইছি ছি ছি